প্ৰাকৃতিক আকাৰ আৰু আমাৰ মালিকনী সোনুকে টিচুকে স্বীতি ফিল্মৰ গপা সুবা সুবা গীতখ কামাতাঙিয়া।